आपसे यहाँ से बता दे, इतला कर दे और जानकारी आपको दे दे कि ह्यूलक्स फरियारदाख। जी हाँ, ह्यूलक्स फरियारदाख भी हम मनाते हैं। ऐसा ना है कि सिर्फ जन्मदिन हम मनाते हैं, पर ह्यूलक्स फरियारदाख शादी के एक बरस, दो बरस, तीन बरस, 50 बरस, 60, 70, 80 साल तक जो अपने साथ में रहते हैं उनका भी एक नाम होता है। जैसे एन यार पे, एक साल पे अस ह्यूलक एन यार इन तक इस वर्तत कतुन खनुम, त्वे यार वर्तत लेर खनुम, द्री यार वर्त तार्व खनुम, फिर यार वस, फाइव यार हौत, सेस यार ऐसर, सेफ यार ह्यूलक वर्त कोपर खनुम, 8 यार ब्रॉन्स, 9 यार फाइनेंस, 10 यार टेन। हाँ हाँ, वह गाँ नोग दोर। 11 यार इस कोराल, 12 यार सैदे, 13 यार इस कंत, 14 यार ह्यूलक इस इफोर, 15 jaar huwelijk is kristal, 12 jaar huwelijk is porselein, 25 is zilver, 30 is parel, 35 robijn. 40-jarige huwelijksleeftijd is smaragd, 45 is verguld, 50 jaar samen zijn, dat is goud. 55 jaar samen zijn, orchidee. 60 jaar samen zijn, huwelijk leven, dat wordt dan diamant genoemd. En 65 jaar samen zijn, briljant. En dan heb je 70 jaar, die mensen die nog samen zijn, dat is dan platina. En dan heb je ook nog 75 jaar samen zijn, dat is albast. En 80 jaar op een 80-jarige huwelijk, dat is eik. Dus u hebt het gehoord, mijn lieve mensen. Dan weet u dat als u 10 jaar getrouwd bent, dat is uw huwelijk 10. 40 jaar samen zijn, dat is smaragd. 7 jaar samen zijn, dat is koper. 15 jaar samen zijn, kristal. Isikisat, mangakisat.